0: নেবে আপকো পার কো নেবে না কোয়ে তার তারা জ্যোত লিয়ে নেবে স গৌরা হয়ে অপরাধী দুনা নেবে জো হন্তা মৃগা হে শেষ নিবাইয়ে ক্যা থিয়ে জারিদে কসুদে যাহে মহল্লা পহলা
1: পড় পুস্তক সন্ধ্যা ਸਿਲਪੁਰ ਸਬਗਲ ਸਮਾਦਨ ਮੁਖ ਝੂਠ ਰੂਖਨ ਸਰਨ ਤਰਪਾਲ ਤਿਹਾਲ ਵਿਚਾਰਨ ਗਲ ਮਾਲਾ ਤਰਕ ਲਾਟੰ ਦੋਇ ਧੋਤੀ ਵਸਤ੍ਰ ਕਪਾਟੰ ਜੈ ਜਾਣਸ ਪਰਮੰਗ ਕਰਮੰਗ ਸਫੋ ਕਟਨੇ ਚੌਕਰਮੰਗ ਕਹੋ ਨਾਨਕ